0: Nijino clean tong na nang mai. Kamang borok tong nijino clean tong ya. Clean tong mani mane tu kumani saban puli tu kuke simeng ya sempo puli tu kengga bo pataro simeng no clean kayo. Nung tamot sa nini bising no bo clean tong na nang mai. Ye tabo ni chung kamang wa tsare rong no go fast food rong tsao borong kuno knowledge kuri. Process food rong tsao. Kamang ma process food tsao natural food tsaya. ओ प्रोसेस फूड चाहिँ परे थक काम रङ चाजागो मैदा रङ चाजागो केमिकल रङ चाजागो हिके नुतनि बिसिङो पोल्युसन दाइ दङ नि साग बिसिङो नु मैला खाइ दङ ओ साग मैला न ओला थाङ नि बिसिङो रोग सृष्टि खाइ नबो हिके फास्ट हिके नुनि जिन ओ यम बाय नियम खाइ खाइ तम खाइ न न नि बखान क्लिन खायो नि साग न क्लिन खायो प्राइमरी स्टेज बेसिक हाइजिन हबो
1: अब निया गोलोखे
0: यम नियम पाइमाने उलो जे थर्ड स्टेप दङ अरके आसन फाइसिनाय आसन के ताम फुरुंजा आसन के निसिनि साकनि बियाम अबखे
1: साकनि बियाम फुरुंजा
0: साकनि बियाम ताम गे फुरुंजा ना दिचिनि सागो जे बैकरेंग बाय बैकरेंग जुरा नांगजा जों हिम नाय के चिनि अ जुरा मोबिलिटी दंना नांनाय मुभमेन्ट दंना नांनाय जों नुं कायसा मानिना ना हेंके निनि यागनि मुभमेन्ट दंना नांनाय चिनि साकनि याकनि सिमि बखरक जरा जे चिनि जुरा दं मानि अब जत मुभमेन्ट टंगना नाङ ताबुक चराइफोर जों थुङो तेरब तेरब नोंसामानि नाइन टु फाइभ जे जब खाइनाय रं बरं त मुभमेन्ट से रिखा बरंनि बेसिक मुभमेन्ट दङ बाट बरं ताबुक आचुगुदिखिनि सादि काहामके बरं आचुगि माया काहामके साजाग नायके अबनि सागाव अबिसिटि फेट अंजाक एक्सारसाइज करि आसन बाइके तामो खाय निनि सागनि जुरा निनि सागनि जे मासल रं न जतन रेडि खायो नों चराइनि चराइफोरो जे नों खाइ दं मानि अब मासा 10-15 years ni je teenager bhai nung 40-50 ni je borok ni compare khai kai bini bishingo flexibility mobility kari yung thangu ek dong but nung judi yoga khai thangu khe nini same mobility o maintain thangu nai ang 38 ani age ang tau pano charai rong hai je exercise khai manu oborong khai manu but ani age ni no alga borok no nung nai nai di borong oborong khai maya বরং কবং মা
1: আসুকংকে বাসনা
0: বাসমাইয়া আসন খাইকে তা মংনাই নিনে শাকনি যে বিমারি রঙব তংগালাক শাকনি
1: শাকনি বিমারি
0: শাকনি বিমারি রং নিনে মোবিলিটি ফ্লেক্সিবিলিটি অবরং কাহাম তংনাই কে যে ফ্যাট রঙং মানে অবরং বংগালাক
1: তাবু যে বিজি লাইফ নি জরাব আর 9 টু 5 জব নি জরাব জরা করি অ জরা করি নি বিশিং দা খলাই মানে
0: খাই মানো ang internationally yoga furungo so ang america then london the indian is a metropolitan cities rong delhi gurgaon mumbai goa joto jagao ang online toi ang yoga furungo borok rong je shiwo je educated borok rong borong all lifestyle no adopt khaitongo borong shiwo je abo salcha bai angalak अब डेली प्र्याक्टिस खाइके सङना फुङा जिजरि बरङ बचाओ बरङ बो सेम 9 टु 5 बिजनेसम्यान रङ बिजनेस वुमेन रङ बरङ आनि लगि एसोसिएटेड दङ के बरङ फुङा जिजरि बचाओ के बो पास्टर बचाओ के बो छैटा बचाओ प्र्याक्टिस खायो बरङ हेके जों जतन थानि 24 आवर्स न दङ तब खाना कासे जागा थाना हिंके बुजत टाइम रि माना पिकनिक खाइदि आदि खाइदि हिनि जत बरक टाइम रि मानो निजिनि सागनि कक निजिनि हेल्थ नि कक যেফরু ফাইও চুঙাফুরু স্যালারি থাঙো অবব কাইসা অব্বাস অঙ্গি থাঙ্কা চুম্বুফুরু সিরিয়াস অং যেফুরু চুং সাইমানখা আনি অতি অংখা বিমারি অংখা মাসা বরক নি টিউমার অংখা আফুরু ইংখে চুং যে সাও অতি ন মা খায়ো রাং খিমনা বাগে আফুরু কে রেডি
1: এত কষ্ট খলাইনে রাং আজিও ও খিমনাফুরু কে কলাইসা কেন খিবি রে হর
0: সো অব নাইনা মানসিক না নাইকে চুং শীতিতেই সে বিমারি ন চুং রিহিন অ যোগা ন অব ন ফুরুঙ এক্সিডেন্ট অনানি শেখাং নুং ভাইকে নিজে ন বাঁচিরি নাই ভাইকে ও বিমারি রং যে ফিউচার নুং মানজাক নাই অবন ভাইকে কাশি মানায় তাবুংনি সিমি চুং রাংনি ব্যাপারে বেলাইকে চুং ওয়ানছুগো চুং ইনভেস্টমেন্ট রং খাইও জাগা জমিন পাইও চুং এসআইপি রং চুং সেভিংস রং পদ্রিপদ চুং রাং ইনভেস্টমেন্ট খাইও বাট চিনি হেলথ নিশাগাও চুং ইনভেস্ট খাইয়া যে ফুঙ বাজায় কিছিসা আং ব্যায়াম খাইকা কিছা প্রাণায়াম খাইকা হিংকে চামানি বো কাহাম খাইকা চুং ঠগনি মানি রং যে কথক মানি রং মা চাও জাস্ট এক্সারসাইজ সিমি খাইকে অঙ্গলাক তে কেসা কক ইয়াম নিয়ম নিবিসিং নাং সাই রিজা আবিসিং চামানি বো ফাইও চ ক্লিন চানা নাং নাই ন্যাচারাল ফুড জাস্ট এক্সারসাইজ খাইকা হিংকে যা যে মান অবচা খাই আগে অঙ্গিয়া তামো যা চানা নাং না হিংকে